প্ৰগ্ৰামতে এইবাৰ দুচৰা গীত কাৰণে লিখি কিনে পঠাইছে জিনেবথ প্ৰাভিলি আৰু ভেলি পৰা শুনিবলৈ মন হৈ কিনে পচন্দ কৰিছে এক পেহেলি লীলা ফিল্ম কি গীত গাইছে উজিয়েৰ জয়সৱাল।

Unitagasa bila get apna kala messages arubi bi shibishi ase sob laga messages kan moi lobole mon jae hoile bi samoy prami kan ke sath na dia hoi jae se kintu apna kan mon dukhi na hobi aji rati 6 baji tv aro live phone in program thaki bole ase itu program te apna kan ako ahi kina shamil hobi apna kan pasandita git kan ako anurodh kora hobi koi na apna kan sob ke mang kore ase প্ৰগ্ৰেম শেষ কৰিবৰ কাৰণে খালী 5 মিনিট বাচি কিনা আছে খালী এটা মেছেজহে ল'ব পাৰে আৰু এইটো লাকি মেছেজটো আছে ফৰ্থ মাইল ডিফুপাৰ চুমুৰ কিডিমাৰ পৰা লিখি কিনা পঠাইছে ৰকভিলে মেথা আৰু তাৰ পৰা পচন্দ কৰিছে কবিতা কৃষ্ণমূৰ্তি আৰু খৰচ গোৱা গীত মিষ্টাৰী ইণ্ডিয়া ফ্লেমত আৰু তাৰ এইটো গীতটো ডেডিকেট কৰি দিছে আমাল বসুমতাৰী সুনীতা বসুমতাৰী অঞ্জলি বসুমতাৰী বিমল বসুমতাৰী সুনীল ফাংচো হিতেন্দ্ৰ দাস ভাইকন মুণ্ডা মন্দিৰা বীৰেণ হানছে যোগেন্দ্ৰ ৰংপি শিকাৰী ৰংফৰ চুবাই কে জমীৰ আখুজ চফি ব্ৰাদাৰ্ছ And to all the RJs koi gina dedicate kuri diya se to huni taka sobila kami khan ek saath huni gina enjoy kura hobo Mr. India film ki gate gaya se Kavita Krishnamurti aro chorus.

উনি থাকা সববিলা কেতিয়া পৰা অলপ পাছতে সময় এক বাজি হলে এফ এম ৰেইনব ৰিলে প্ৰগ্ৰাম দিয়া শুনিব আৰু আকাশবাণী এফ এম ট্ৰেক প্লেন 103 মেগাহৰ্টজ আপোনাৰ কাৰণে আকৌ ৱাপাছ আহিব 3:30 বজাত।

price লগতে ইনভলভ আছে এইটো কাণ্ড কনভেনশ্যনেল প্ৰটিন আৰু এনাৰ্জি কনচেনট্ৰেটছ খান গ্ৰাউণ্ডনাট কেক আৰু মকৈ এইটো কাণ নিচিনাটো খেলাবলৈ নাপাৰি যায় খেলে গ'লে এইটো কাণ্ড বেছি দাম হৈ যায় এইটো কাৰণে এটা জৰুৰী থাকিয়াতো আলাক আমি খান লোকেলতে পা আৰু সস্তা পৰা পা এইটো কাণ খা লোৱাটো খেলাইছে গ'লে এইটোৰ পৰা সস্তা বি হ'ব আৰু লাভ হোৱা বি হ'ব কোনোবা খা লোৱা চামান লোকেলি পাই যোৱা খানটো আমি খান এতিয়া জানি ল'ব এগ্ৰিকালচাৰেল বাই প্ৰডাক্টছ ইউটিলাইজেশ্যন মকৈটো এটা কনভেনশ্যনেল ফিড ফৰ্মছ এটা আছে যোনটো পোলট্ৰি ফিডিং লগা মেজৰ চ'ৰ্চ আছে মিলেটছ খান বাজৰা চৰগাম আৰু ৰাজি এইটো কাণ্ড 20-40% মকৈৰ লগত মিলাই না চলাবলৈ পাৰিব চালচিট আৰু তাৰ লগা বাই প্ৰডাক্টছ কাণ্ড 5% লগা লেভেলতে থালিবলৈ পাৰিব আৰু এইটোতো লেয়াৰ লগা ৰাচন দে মকৈকে ছাবষ্টিটিউট কৰি দিব গ্ৰাউণ্ডনাট অইল কেক নাচলাই না চানফ্লাৱাৰ অইল কেকটো পোলট্ৰি লগা ৰাচনতে 25-40% মিলাবলৈ পাৰিব ৰ পিজন পিচটো 15% নিচিনা ষ্টাৰ্টাৰ ৰাচনতে প্ৰটিন ছাপ্লিমেণ্ট কাৰণে চলাবলৈ পাৰিব মাষ্টাৰ্ড অইল কেক কটন চিড কেক আৰু জিঞ্জাৰ অইল কেকটো ষ্টাৰ্টাৰ ৰাচনতে 10% নিচিনাটো চলাবলৈ পাৰিব পেনিচিলিন মাইচিলিয়াম বাচি নাথাকিয়া আৰু ফিছ মিল এইটোতো 5% লগা লেভেলতে থালিবলৈ পাৰিব এক্টিভেটেড ইষ্ট স্লাজটো 50% গ্ৰাউণ্ডনাট অইল কেক লগত ৰিপ্লেচ কৰিবলৈ পাৰিব আৰু এইটোতো মুৰ্গীকে একো এফেক্ট নকৰিব মহুৱা ফ্লাৱাৰ ফাৰ্মেণ্টেশ্যনটো 80% নিচিনা পোলট্ৰি লগা ৰাচনতে মিলাবলৈ পাৰিব ৰুট ক্ৰপছ পোলট্ৰি লগা ৰাচনতে টাপয়কা চিপছ পাউডাৰ 15-20% নিচিনাটো এনাৰ্জি ছাবষ্টিটিউট কাৰণে চলাবলৈ পাৰিব কাছাৱা মিলটো ডাঙৰ হোৱা চিৰিয়াখান লগা ৰাচনতে 30% থালিবলৈ পাৰিব এনিমেল বাই প্ৰডাক্ট ইউটিলাইজেশ্যন মিট মিল ষ্টেৰিলাইজেশ্যন পছতে পোলট্ৰি ৰাচনতে 50% নিচিনাটো ইনকৰ্পৰেট কৰিবলৈ পাৰিব লিভাৰ মিলটো 3% লেভেল নিচিনাটো পোলট্ৰি ৰাচনতে চলাই না প্ৰটিন ছাপ্লিমেণ্ট কাৰণে পাৰিব ব্লাড মিল মাংস কাটিয়া জেগাতে আৰু পোলট্ৰি ড্ৰেছিং প্লেনছ কাণ্ডে খুন কাণ্ড জমা কৰি না ষ্টেৰিলাইজ কৰি না পোলট্ৰি ৰাচনতে প্ৰটিন ছাপ্লিমেণ্ট কাৰণে চলাবলৈ পাৰিব হেচৰি ৱেষ্ট এক্সেল আনহেচ এক্স ডেড এম্ব্ৰয়ো আৰু কাল্ট চিক্স এইটো কাণ্ড চব হেচৰি ৱেষ্ট আছে আৰু এইটোতো চব 25% প্ৰটিন থাকে আৰু ষ্টেৰিলাইজেশ্যন কৰি দিয়াৰ পাছতে প্ৰটিন ছাবষ্টিটিউট কাৰণে পোলট্ৰি ডায়েটে চলাবলৈ পাৰিব এইটোৰ পৰা 33% ফিছ মিলটো ৰিপ্লেচ কৰি দিবলৈ পাৰিব আৰু এইটোতো এমাইনো এচিডছ পৰা ছাপ্লিমেণ্ট কৰিব ফেডাৰ মিল মুৰ্গী লগা ফেডাৰ্ছ কাণ্ড পোলট্ৰি ইণ্ডাষ্ট্ৰীৰ পৰা জমা কৰি না প্ৰচেছ কৰি দিয়াৰ পাছতে প্ৰটিন ছাপ্লিমেণ্টছ কাৰণে 33% নিচিনা ফিছ মিলটো ৰিপ্লেচ কৰিবলৈ পাৰিব পোলট্ৰি অফ ফেলছ এইটোতো তাৰ লগা মাথা ঠেং লাং অইল গ্লেন্স আৰু ইণ্টেষ্টাইনছ খান আছে এইটোতো প্ৰচেছ কৰি না পোলট্ৰি লগা ৰাচনতে ইনকৰ্পৰেট কৰিবলৈ পাৰিব চিল্ক ৱাৰ্ম পোপে মিল এইটোতো চিল্ক ৱাৰ্ম ৰেবিন ইণ্ডাষ্ট্ৰী লগা বাই প্ৰডাক্ট আছে আৰু চিল্ক ৱাৰ্ম পোপে মিলটো পোলট্ৰি লগা ৰাচনতে 10% লেভেল নিচিনা চলাবলৈ পাৰিব প্ৰটিন ছাপ্লিমেণ্ট কাৰণে এনিমেল ৱেষ্ট ইউটিলাইজেশ্যন এইটো লগা তাৰিকাটো বেছি নাজানে বুলিবি আমি খান পোলট্ৰি লগা মেনিয়ৰটো জন্মৰ খান লগা ডায়েটছ খানতে চলাবলৈ পাৰিব পোলট্ৰি মেনিয়ৰটো পোলট্ৰি লিটাৰ নহ'লে বি কেচ মেনিয়ৰ কিনা বি জানিব পাৰে আৰু এইটোতো প্ৰচেছ কৰি দিয়াৰ পাছতে 15% ডেইৰী কেটলতে চলাবলৈ পাৰিব 25% বিফ কেটল আৰু ফ্লেটানিন লেম্পছটো 20% এইটো নিচিনা কেটল দাংটো ট্ৰিট কৰি দিয়াৰ পাছতে 0.8-1.0% ফৰ্মালিনটো 4-6 সপ্তাহ ষ্ট'ৰ কৰে আৰু এইটোতো 15% নিচিনা পোলট্ৰি নহ'লে বি কেটল ৰাচন খানতে মিলাবলৈ পাৰিব ক্ৰাইটেৰিয়া ফৰ ছিলেকশ্যন অফ নন কনভেনশ্যনেল ফিডছ ৰুমিনেন্ছ খান নিচিনা নহয় না চিৰিয়াখানটো মনোগেষ্ট্ৰিক আছে এইটো কাৰণে তাৰখান খা লোৱাতে ফাইবাৰটো কমটি কৰিবলৈ লাগে 25% পোলট্ৰি ৱেষ্ট ড্ৰাই মেটাৰ বেচিছ খান লগত ৰাচনতে মিলাটো বেছি জৰুৰী আছে পোলট্ৰি ৱেষ্টটো 30% পৰা বেছি ড্ৰাই মেটাৰ বেচিছ লগতে মিলাটো এডভাইচ নকৰে যেতিয়া লেয়াৰ মেনিয়ৰটো ৰাচনতে চলাব এটা জানিবলৈ লাগে তো ফসফৰাছ লগা লেভেলটো

0: pregnancy hisapra first trimester time de bi vitamins kan kumba lage aru dawai kan kumba khai gine gaumun so bi takot korbo lage ina kam bi thage aru ina hoi gine second trimester de jaise gule du bachcha bi beshi jaldi jaldi dangor bi hoy aru bachcha dangor hua se etu karne kinaka dangor hua se gule bachcha bi ama bara vitamins kan kiki lage etu kan ama la gau bara sob tani gine kha se to ama ke thik bara khilana ina ho shi gule du ama du kamzor ho jabo kintu bachcha du pet para lo du tai ki lage etu to sob tani bole pare to etu karne vitamins kan aru iron calcium etu kan ki important ase gule du moi kan naga manu kan du mongso bishi khai to mongso ina kha gane moi kan iron deficiency nole iron etu kumti ho jae etu to holop kumti ase kintu kumba manu du mongso naga manu la jati bi thage to mongso kan na khai gane khali pata sabji kan etu hane khai etu kan pata sabji du kan du iron bishi kumti thage aru iron thakili bi gaumso de tani bole etu bi bishi kumti hoy etu gane iron deficiency iron kumti ho jae iron kumti ho jelo moi kan la khun kumti ho jae khun kumti ho jae jole do moi kan la khun bara oxygen loi jae gane moi kan la kam cha ga din sob de to itu na thaki shi gole do hemoglobin kumti ho jae she nole anemia ho jae na kor jole do delivery ho time de bi complication ho jae delivery ho time de do khun do olop loss ho le ase khun do olop ja ho le ase aro itu time de aro khun olop jae she gole do heartbeat bi khotom ho jae cardiac arrest na koi kumba delivery anemia thakina delivery kora time de cardiac arrest hua thake bi thake to ne iron do important ase aro pregnancy time de pregnant karne ina hoi na blood transfusion kori thakibo it to be no hoy mokan 4 mahina 5 mahina age para dawai to thik para khai thaki jole do mokan anemia itu do prevent korule pare anemia itu do kumba blood disease thake hemoglobin e disease thage thalassemia thage sickle cell disease etu kan alag alag kotha ase kintu etu kan bimar na thage ina inaga ho ase o ina kujulu kitia ba du mon kichu bimari thagile bi mon kan anemia ho jai iron deficiency ho jai hemoglobin kumti ho jai hookworm to ki gane ina ho jai alag worm kan thagile bi hookworm specifically ki gane mention kore ase kule hookworm to chotu worm ekta ase bole bi ek din de 0.1 ml khabole pare ekta bara 0.1 ml means taikan 10 jon thagisole to ek din de 1 ml khabole pare aru kichu iduan thagisole to ekta ekla na thage 200 300 thage to ina hojole to ek din bara mokan 10 ml 20 ml 30 ml khai dia ase gulu to mokan aste aste bara anemia do ho jae etu gane pregnancy time de bi 3 mahina par hojole to suspected nole hobo pare ina hojulu do deworming kan bi korule pare kichu dawai bi khai gane etu kan bi avoid korule gane etu kan plan korbo etu iron laga importance to aro calcium laga importance to bachcha do phat phat dangor ase bachcha bi ina ko na delivery ho tem ne 3 kg 500 gram ina nisna bachcha ulai aro taila hearty kan bi sob banai gane ulai to etu amala calcium pura khai dia ase तो अमर कैल्शियम ठीक पर नाय कुजले तो कैल्शियम कुत बड़ा है कैल्शियम तो मुगला हार्डी बड़ा है मुगला हार्डी बड़ा तानी लोई जाए तो कैल्शियम इतु कमी ठीक पर मुगला डाइट खान दे नाय कुजले तो अमला हार्डी तो नरम हो जाए इना हो जले कमर बिखावो थैंग बिखावो हाथ बिखावो इना गुने प्रॉब्लम हो जाए तो गुने प्रेगनेंसी टाइम तो भी इंपॉर्टेंट आसे कैल्शियम तो फल भी अरु इतु के भी इंपॉर्टेंट तो ब्रेस्ट फीडिंग करा टाइम दे बच्चा के दूध खिला टाइम दे 3 महीना 4 महीना इना टाइम दे बच्चा तो बेसी दूध खाए एक दिन दे 3 लीटर 5 लीटर भी खबले पड़े तो इनका दूध इनका उला से गुलू कुछ पर कैल्शियम उला से तो हमारा हड्डी बड़ा उला से ये तो कहने कैल्शियम तो प्रेगनेंसी टाइम दे भी इम्पोर्टेंट आसे बोले भी डिलीवरी हो कि नहीं पीछे दे दूध खा टाइम दे इतु भी बेसी इम्पोर्टेंट आसे बोले तो कहने दूध खा तक तो আমাকে ক্যালসিয়ামটা খেলাই থাকিব লাগে নহ'লেতো হাৰ্ডি খান সব বেমাৰ হৈ যায় ভাইটামিনছটো কি কাৰণে দিয়ে ইনা হৈছিলেতো কোনোবাটো নাখাইলে বি চব্জি খান বি ভাল ভাল চব্জি খান বি খাই থাকে ইনা বি হয় কিন্তু সব ভাইটামিনছ খান বি একটা চব্জি দি নাথাকে আৰু মই খান এইটো খান সব বিচাৰিবলৈ নাজানে হৈ যায় এইটো কাৰণে ভাইটামিনছ খান দি কিনে আমাকে তাকত কৰিব লাগে নহ'লে itu time dia he mungkin lah gaul muncul lah tak kote ulup kumpi hujan itu pat infection kambi ulai jai ina hujul itu pregnancy bi dikdar hujai itu kene vitamins kambi dikene gaul muncul healthy tage immunity improve kore.
1: Aro kime kita jadi mulai monta badu hilen ma ekta lah ujan do hilen do kiman uthi mulai lagi tak pette baca bukia semua.
0: Ma ekta itu baca na bukia agi de kiman keji tage je last. Delivery hobble time the kiman ke ji ase itula difference to kiman ke ji utije kotha du ase normally 100 bitore sadu 80% ho jaye 10 kg to 18 kg tak bhi jaye jaye etu to normal ase ne ki inage bhi bamna bhi kuri thake kintu kumba do pregnancy thaki gena bachcha thik tak ase 3 kg 3 kg 500 gram ase kulbi takan laga वजन 3 kg 5 kg भी उठे कुमा तो वेट गेन करो ना पड़े मनु कम भी थके किंतु ताई वेट गेन करो पड़ा नहीं कोई भी बच्चा तो ठीक ठाक है से बच्चा तो ठीक ठाक है से कुछ लोग तो वेट तो बिशी गेन कर ले भी कम भी नहीं वेट बिशी गेन कर ले मगर की कॉम्प्लिकेशन हो जाए चीनी बीमारी और बीपी कंट्रोल करो ना पड़े ला प्रॉब्लम बिशी थकी जाए और कितना वजन बिशी कुछ लोग तो बच्चा अचानक पड़ा पेटी में मरी जाए ला कुथा भी थके उन्हें पिछले गेन तो ना करो भी ऑल ऑफ तो गेन हो जाए 5 महीना पिछले दे ऑल ऑफ तो वेट गेन हो जाए 1 महीना दे 2 kg 1 महीना 2 kg ना गेन करो भी मोला एडवाइस तो इना देगी तो 5 महीना पड़ा 9 महीना तक तो 6 7 8 9 ये तो 4 महीना ये तो टाइम दे अपनी 2 kg 2 kg पर मंथ गेन कर रहा है तो 8 kg गेन कर लो भी तो पिछले भाला से और गेन ना कर लो भी 5 kg गेन कर लो भी ओके बच्चा ठीक है ऐसे बच्चा ला वजन ठीक है ऐसे बोले तो किन्तु ओवर वेट कर रहा तो है मगन complication
1: ma ekta bacha pai gine tai kiman sal gap rakhe bole lagya aru dusra bacha paule
0: kumba do tegan na niju khushi para 10 sal tak bhi 5 sal tak bhi gaping bhi rakhi diye etu convenience hisab te bhi ase ina bhi ekta do koi thage kintu mugal la umar do bishi ho jolo do bacha aru lo bole mon ase kujolo do etu pregnancy ho bole dikdar bhi ho jaye kumba do fresh nole 3টা বাচ্চা আজিকালি তো 10টা বাচ্চা বানাই কিনে থাকিব এইটো তো প্ল্যান তো নাই সব মানে ভি খালি 1টা 2টা নলে ম্যাক্সিমাম হলে ভি 3টা বাচ্চাহে থাকি কিনে ইমানহে হব নেকি ইনা হৈ যায় আৰু শাদী কৰা ভি টাইম ভি বিশেষ লেট হোৱা আছে মগান কুম্বাদু 44 ইয়াৰ্স পৰা শাদী হৈ কিনে আহে কুম্বাদু 30 ইয়াৰ্স দি ভি শাদী হোৱা মানে ভি থাকে কিন্তু কুম্বাদু 44 ইয়াৰ্স পৰা ভি শাদী হৈ কিনে ইনা টাইম পৰাহে শুরু কৰিবলৈ আছে ইনা টাইম দে থাকে এইটো কাৰণে মোকলা এইজ হিচাপ পৰা 30 ইয়াৰ্স দে আৰু 2টা 3টা বাচ্চা প্লেন কৰি আছে কিন্তু গেপিং ভি 2 সাল WHO ৰিকমেণ্ডেশ্যন ভি এইটো আছে কিন্তু মইখান ইনি নিজৰ চাহ দিম দিবি 3 সাল 4 সাল 5 সাল ইনা গুণা গেপিং কৰিলে ভি মইখান গড়ে চাহ দিগদাৰ হৈ যায় তাইখান উঠিয়া টাইম দিবি 1টা স্কুল দে যায় থাকিব 1টা হাই স্কুল দে থাকিব 1টা কলেজ ডিগ্ৰী খতম হৈ কিনে থাকে ইনাখন ভি অলপ দিগদাৰ হৈ যায় তো একই টাইম দে মইখান লাইফ ভি চাইছিলোঁ তো ইনা তাইখান ভি একই টাইম দে একই ষ্টেজতে গ্ৰ' কৰি আছে বোলো তাইখান এইটো চাইক'লজি দে মিৰৰিং কৈ মানুহে আইনা দিয়ে চাই কিনে মই কাৰণে নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিব পাৰে এইটো লা চাইক'লজি এটা থাকে এইটো মিৰৰিং এফেক্ট এইটো তেখান বি তেখান লা দিদি বইনী খান নহ'লে দাদা ভাই খান চাই কিনে তেখান বি তেখান লা পাৰ্চনেলিটি ডেভেলপ কৰে এইটো তেখানকে বি হেল্প কৰে এইটো মানে বেছি গেপিং থাকিলে বি তেখান দিগদাৰ হৈ যায় তেখান লা এইজ লা ডেভেলপমেণ্ট এইটো দিবি অলপ দিগদাৰ হৈ যায় এইটো মানে 2 সালহে সবচে ঠিক হ'ব নেকি এইটোতো ভাবনা কৰে
1: আচ্ছা আচ্ছা কোনোবা তো হ'লেতো নর্মাল ডেলিভারি করে কোনোবা তো হলে তো পেট কাটি কিনা ওলাই তো এটু হান লাগা ডিফারেন্স তো একু থাকে না নাই গ্যাপিং থাকে বলে না
0: এটু বি গুড কোশ্চেন গ্যাপিং তো পয়লা দে তো 3 সাল বি 5 সাল বি না কই না হিসে কিন্তু লাস্ট 1 ডিকেড লাস্ট 10 ইয়ার্স তো ইনাগা রিকমেন্ডেশন কামি আছে 1 সাল আদা নলে 18 মান্থস গ্যাপ থাকি চলো তো আর সেকেন্ড প্রেগনেন্সি তো প্ল্যান করবলে পারিব ইনাগাদো রিকমেন্ডেশন লাই কিনে আছে
1: আচ্ছা আচ্ছা ইতিয়া মাইকি বেলা খান কোনোবা বাচ্চা বুকি বলে মন হয়ে কিনে প্ল্যান ক্রিয়া খান কারণে এডভাইস কোনবা দিব পারিলে
0: বেশি এডভাইস আছে এইটো ফার্স্ট এডভাইস টু মই খান লাগা ফ্যামিলি বি প্ল্যান করে আছে শাদি হয়ে কিনে বাচ্চা বি থাকি বলে মন আছে ইনা করলে তো মই খান লাগা কাম খান পুরে খান খতম হয়েছে বলে এইটু বি জলদি প্ল্যান করবি 35 ইয়ার্স পিছিয়ে দে তো ini roughly estimate kore maiki kan laga fertility potential

0: 25% হে আহি যায় এনেকৈ 40 ইয়াৰ্ছ 25 বুলিতো 100 ভিতৰতে 5 জনে বাচ্চা বুকিবলৈ পাৰে এনেও হৈ যায় 43 25 বুলিতো 100 ভিতৰতে 1 জনহে বুকিবলৈ পাৰে এনেও হৈ যায় এনেও কৰি কিনে কমতি কমতি হৈ যায় আৰু বাচ্চা বুকিবলৈ দিগদাৰ দিগদাৰ হৈ যায় সেইটো কাৰণে মই কাৰণে এইজটো ইম্পৰ্টেণ্ট আছে আৰু বাচ্চা বুকিলে বি মই কাৰণে এইজটো বেছি হৈছিলে কমপ্লিকেশ্যন বি বেছি হ'বলৈ চান্স বি থাকে সেইটো কাৰণে বেছি জলদি বি নহয় বি হ'লে বি টাইম থকা টাইম দিয়ে আমাৰ লাগে গভৰ্ণমেণ্টৰ ঠিক হেল্ডি থকা টাইম দিয়ে প্ৰেগনেঞ্চি প্লেন কৰিবি আৰু শাদি চুদা বি কৰি কিনে প্লেন আৰ্লি প্লেন কৰিবি শাদি হৈ কিনে 1 সাল 2 সাল 3 সাল বি কু বাচ্চা নুখিব এনেও প্লেন কৰি কাম বি কেতিয়াবা লেট হৈ যায় সেইকাৰণে ফেমিলি ষ্টাৰ্ট হৈ যায় শাদি বিষয়ে না বুলিলেও টাইম বেছি গেপ নাথাকি কিনে প্ৰেগনেঞ্চি প্লেন কৰা হে সবচে ভাল আৰু ৰিলিজন সবচে বি ডাঙৰটো মোৰ লাগে গভৰ্ণমেণ্টৰ হে আছে মোগল লা এইটো ধৰম কয় এইটো সবচে বি ডাঙৰটো মোগল লা গভৰ্ণমেণ্টৰ হে আছে এইটো কাৰণে মোগল লা গভৰ্ণমেণ্টৰ মোগল লা হেল্থ এইটোতো ঠিক ঠাক থাকিব লাগে এইটো কাৰণ কেনেকৈ ঠিক ঠাক থাকিব লাগে 3টা ৰাস্তা হে আছে এইটো 3টা ৰাস্তাটো কি ৰাস্তা আছে সব মানুহে জানে হ'লে পাহৰি এইটো কাৰণে মই এইটো আৰু একবাৰ ক'বলৈ মন দিওঁ মই কাৰণ লগা এভৰি ডে মই কাৰণ লগা পূজা মই কাৰণ লগা ধৰম কাৰণে নহ'লে মই কাৰণ ৰিলিজন সবচে ডাঙৰ ৰিলিজন কাৰণে মই কাৰণ কি চেৰমনি কৰিব লাগে ক'লেতো ফাৰ্ষ্ট থিং ইজ এক্সাৰচাইজ এভৰি ডে এক্সাৰচাইজটো ৰেগুলাৰলি সব মানুহে কৰিব লাগে এইটো এক্সাৰচাইজ ৰেগুলাৰলি কৰিব লাগিব 5 মিনিট এক্সাৰচাইজ কৰি কিনে এইটো এক্সাৰচাইজ খতম হৈছে ইনা বি নহয় মিনিমাম 1 আৱাৰ টু 2 আৱাৰ এক্সাৰচাইজ কৰিবি টাইমটো কি কিমান বিজি থাকিলে বি টাইমটো ওলাই কিনে এইটো কৰিবই লাগে তো নম্বৰ 1 টো এক্সাৰচাইজ নম্বৰ 2 মই কাৰণ ডায়েট ডায়েটটো কি খাইছোঁ বুলিতো মই কাৰণ কি কাৰণে সবচে ভাল হ'ব কোৱাটো মই কাৰণ অভাৰ ইট বি নকৰিব লাগে এইটোতো নম্বৰ 1 আছে আৰু ডায়েটে মই কাৰণ লগা নৰ্মেল ডায়েট এনেকুৱা কৰি কিনে পহিলাবাৰ খা আছে এইটো কাৰণে এইটো খাই থাকিব লাগে এনে বি নহয় মই কাৰণে এক্সাৰচাইজ কৰি কিনে ঠিক পৰা কৰিব নাপাৰে কৈছিলোঁ কোনোবাটো নাখাবলৈ কাৰণেও ছাৰিব লাগে চিনি ভাত চব্জি খান্দে কি চিনি বেছি থাকে এইটো কাৰণ এভইড বেছি কৰিলেই ভাল মই কাৰণে এইটো মতলব কি কি আছে কৈছিলোঁতো আলু আছে চাউল আছে আটা আছে ময়দা আছে ফ্ৰুটছ খান লাইক পাইনএপল মেংগো এইটো কাৰণ বেছি চিনি বটা থাকে এভৰি ডে এইটো কাৰণ খাই থাকিলে মই কাৰণ গভৰ্ণমেণ্টত চিনি অভাৰলোড কৰি দিয়ে চিনি অভাৰলোড কৰি দিছোঁ হ'লেতো মই কাৰণ দিগদাৰ হৈ যাব এইটো ডায়েট বি ইম্পৰ্টেণ্ট আৰু নম্বৰ 3 ঘুমাই কৈ নহ'লে শ্লীপ ইংলিছ দিয়ে এইটো বি বেছি ইম্পৰ্টেণ্ট আছে মই কাৰণ 9 বাজি দি ঘুমাব লাগে 3 বাজি 4 বাজি দি উঠিব লাগে বেছি ইম্পৰ্টেণ্ট আছে কেলে এইটো ইম্পৰ্টেণ্ট আছে কৈছিলোঁ এইটো ৰাতি দিয়ে 11 o'clock 11 বাজি আৰু 2 বাজি মৰ্ণিং দিয়ে এইটো ভিতৰতেহে মই কাৰণ গভৰ্ণমেণ্টতো ৰিপেয়াৰ কৰে এইটো আৰু ভাল কৰে মই কাৰণ দিন দিয়ে কেনেকুৱা জ্বলাই কিনে কোনোবা জেগা দি উল্টা পুল্টা হৈ কিনে আছে এনেও হোৱা টাইম দিয়ে ৰাতি 11 বাজি আৰু 2 বাজি এইটোলা টাইম দিয়েহে মই কাৰণ গভৰ্ণমেণ্টত ৰিপেয়াৰ কৰে এইটোলা টাইম ৰখা নাই কৈছিলোঁ এইটো মই কাৰণ গভৰ্ণমেণ্টতো আস্তে আস্তে পৰা ডেমেজ কৰি থাকিব এনেও কোনো মই কাৰণ বেমাৰী ওলাই যায় এইটো 3টাই আছে
1: আপনি আগে দে ফার্স্ট ট্রাইমেস্টার সেকেন্ড ট্রাইমেস্টার থার্ড ট্রাইমেস্টার কই থাকা এটা ওপরে আরো একটা জানি বলে মন থাকা তো হলে এইটু 3টা ট্রাইমেস্টার মা যদি কোন দু ট্রাইমেস্টার হে সবসে রিস্ক তে থাকে
0: ট্রাইমেস্টার এটু খান লা ভিতরে সবসে বি গলতি হই যায় নলে সবসে বি প্রবলেম হই যায় না হওয়াদু ফার্স্ট ট্রাইমেস্টার 3 মান্থস তক ইতুলা ভিতরে গলতি হই যায় কি কাৰণে গলতি হৈ যায় ক'লে মই এইটো খান কোৱাৰ নিচিনা মই কাৰণ এক্সাৰচাইজ খান নহ'লে ডায়েট খান নহ'লে এইটো শ্লীপ খান বি ঠিক নহয় কৈছিলোঁ এইটো টাইমতে বাচ্চা ঘেৰিয়ে ব্লিডিং হৈ যায় হ'লে বি কোনোবা দিওঁ আগে পৰা বি মই কাৰণ গভৰ্ণমেণ্টত ঠিক থকা নাই ক'লেতো প্ৰেগনেঞ্চি বি ঠিক নহয় হৈ যায় লাইক থাইৰয়ড খান চিনি বেমাৰী খান অলপ প্ৰব্লেম আছে নহ'লে বিপি খান অলপ প্ৰব্লেম আছে এনেকুৱা ক'লেতো আগে পৰা বি ঠিক নহয় কিনে বাচ্চা ডেভেলপমেণ্ট বি নহয় কিনে প্ৰেগনেঞ্চিটো হৈ আছে কিন্তু বাচ্চাটো নাদিখে এইটোকে খালী প্ৰেগনেঞ্চি এনেহে ক'ব ইংলিছটোতো ব্লাইটত অভুম কৈ এইটো কাম বি বেছি হৈ যায় এইটো কাম বি বেছি দিখে কোনোবাটো ঠিক থাকে ক'লে বি এনেকুৱা গিৰি যায় এইটো কি কাৰণে গিৰি যায় ক'লেতো মই এইটো কাৰণ আগেদি কোৱা কাৰণ মই কাৰণে লাইফষ্টাইল এইটো কাম বি ঠিক নাথাকে কাৰণে আৰু আজিকালি নতুন লাইফষ্টাইল এটা ওলাটো ইয়াতে জেগাতে থাকে কিন্তু কাম কৰাটো আলাগ জেগাতে কাম কৰে বেছি দূৰ জেগাতে কাম কৰে তো হেলিকপ্টাৰ নহ'লে এৰোপ্লেইন পৰা যাই থাকিব নাপাৰে

0: আৰু গাড়ীৰ পৰা আপ এণ্ড ডাউন বি কৰি থাকে, এনেকুৱাখন গাড়ীখন পৰা আপ এণ্ড ডাউন কৰা টাইম দি ষ্ট্ৰেছ বি বেছি হৈ যায়, মহিলা গাঁও মঞ্চও দিগদাৰ হৈ যায়, কমজোৰ হৈ যায়, সেনেকুৱা হৈছিলেতো এইটো টাইম দি কেৰিবলৈ টাইম বেছি থাকে। কিন্তু বাচ্চা লগা প্লেচেণ্টা ফুল কৰাটো এইটো 3 মাহ 13 weeks তাকতো ঠিক পাৰ ডেভেলপমেণ্ট হোৱা নাই বুলিতো 13 weeks তাকতো আম্মাকেহে ডিপেণ্ড কৰে, আম্মাৰ পৰাহে প্ৰেগনেঞ্চিটো মেইনটেইন কৰি থাকে। তো 13 weeks পিছে যদি প্লেচেণ্টা ঠিক হৈ যাইছিলোঁ তাইহে নিজৰ আমালা ইণ্ডিপেণ্ডেণ্ট হৈ যায়, মিনছ নিজৰ দাৱাই খান নিজৰ কেনেকুৱা থাকিব লাগে এইটো কাৰণ প্লেচেণ্টাৰ পৰা তেলা ফুল পৰা ডেভেলপমেণ্ট হোৱা চুৰু হৈ যায়। তো আমাক এই ডিষ্টাৰ্ব বেছি কৰিলে বি এনেকুৱা অলপ মিছকেৰেজ খান অলপ কমটি হৈ যায়। আৰু এইটো টাইম দিয়ে আমাৰ বি তেলা গাঁওমঞ্চতে বি নহ'লে এক্সাৰচাইজ বি অভাৰ এক্সাৰচাইজ কৰিলে বি এইটো বি ষ্ট্ৰেছ বেছি হৈ যায়, এনেকুৱা হৈছিলোঁতো কেতিয়াবা দিগদাৰ হ'বলৈ চান্স কম বি থাকে। এইটো মানে ষ্ট্ৰেছ কাৰণ এইটো টাইম দিয়ে ইন এনি ফৰ্ম, ছ'চিয়েল হ'ব নহ'লে মেণ্টেল হ'ব ফিজিকেল হ'ব, এইটো কাৰণ বি ষ্ট্ৰেছ এইটো কাৰণ অলপ কমটি থাকিব এইটো কৈ।
1: আগে দেখুৱা নিচিনা আমাৰ মাইকীবিলাক মানুহ হান ধৰিলেতো পেটে বাচ্চা পক্ষী আছো মই ধৰিলে একদম খুচি লগা সময় বি আছে আৰু মন চিন্তা লগা আৰু কোনহে সবচে পইলা পক্ষী আছে এইটো কাৰণ ধৰিলেতো কি ভাৱনা লৈ কিনে থকা বি বেছি আছে। তো আপোনাৰ আজি সময় পাই কিনে এইটো কাৰণ চব ধৰিলেতো আস্তে আস্তে কৰি মহাকে কৈ বুজাই দিয়াটো বেছি খুচি পাইছে, শুনাবিলাক খান বি শুনি কিনে বেছি লাভ পাইছে বুলি আমি ভাৱনা কৰি আছে।
0: মোৰ লাষ্ট মেছেজটো আগেৰে কোৱা নিচিনা প্ৰেগনেঞ্চি হ'লে বি নহ'লে বি মোক গাঁওমঞ্চটো চবচে দাৰাম ডাঙৰো আছে, এইটো কাৰণে মই কেনেকুৱা হেল্ডি থাকিব লাগে কেনেকুৱা এইটো ঠিক ঠাক থাকিব লাগে এইটো এভৰি ডে মই খান লগা চেৰেমনি নহ'লে মোক গাঁওমঞ্চ এইটো দিয়ে কি কৰিব লাগে এইটোতো এক্সাৰচাইজ কৰিব লাগে, মই কেনা ডায়েট বি ঠিক হ'ব লাগে, মই কেনা স্লিপ বি ঠিক হ'ব লাগে, এনেকুৱা কৰি মই কেনা গুড হেল্থটো মেইনটেইন কৰি থাকিছিলোঁ, প্ৰেগনেঞ্চি থাকিবি নাথাকিলে একো কমপ্লিকেশ্যনটো নহয়। থেংক ইউ,
1: থেংক ইউ। তো আজি আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰেম দে ডক্টৰ কেভি লিনে গাইনকলজিষ্ট লগত মা একটা পেটে বাচ্চা পক্ষী আছো মই কি কৰিব লাগে কি নকৰিব লাগে এইটো ওপৰ দুচৰা ভাগটো শুনিব পাইছে। আজি কাৰণে হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰেম ইমানতে শেষ কৰি দি আছে।

0: to fairly widespread light to moderate rainfall with thunderstorm, lightning and gusty winds till the 17th of May. And now to round up this evening's bulletin, the headlines once again. Centre and states intensify fuel-saving measures following Prime Minister Narendra Modi's appeal. Nagaland Chief Minister Nipiruo condemns killing of church leaders in Manipur. Kohima police arrest individual in sexual assault case. And IMD says monsoon likely to arrive early this year. That is all we have in this evening news bulletin. We will be back with the morning English news at 7:30 tomorrow. Have a pleasant night.
1: FM Dragoban. News, music and entertainment. FM 103 megahertz.
2: আজিকালি কাৰ্বনেটেড বিভাৰেজেছ খান খাটো বেছি হৈ যায় আছে, স্পেচিয়েলি বাচ্চা খান আৰু নজাৱান খান লগাৰ মাজতে। ইটো খাটো গাঁও নিমিতে ভাল নাই, কিলে কইলে ইটো কাৰ্বনেটেড বিভাৰেজেছ খানতে কেলৰিজ বেছি থাকে আৰু নিউট্ৰিশ্যন বি একো নাপায়, কিলে কইলে ইটো ড্ৰিংকছ খানতে ভাইটামিনছ আৰু মিনাৰেলছ খান নাথাকে। রিসার্চ করা টাইমতে পাতো ইটু কার্বনেটেড বিভারেজেস খান্তে হাই পার্সেন্ট আর্টিফিশিয়াল সুগার আর ফুড গ্রেড অ্যাসিডস থাকে। ইটু বেশি খাতো ওজন বেশি হয়ে যায়, ওবেসিটি, টাইপ টু ডায়াবেটিস আর দাঁত বিয়া হয়ে যায় আর দাঁততে ইনফেকশন খান বি হয়ে যায়। ইটু কার্বনেটেড বিভারেজেস খান খা বদলি লসি, নারিয়াল পানি, সুগার ফ্রি স্মুদিস আর ফ্রেশ ফুড জুস খান খাইলে ভাল আছে, যুন্টু খান খাবলে বি ভাল আছে আর হেলদি বি আছে। ইটু জানকারি দিয়ে আছে ফুড সেফটি নাগাল্যান্ড ডিপার্টমেন্ট অফ হেলথ এন্ড ফ্যামিলি ওয়েলফেয়ার।
3: गुड इवनिंग दोस्तों, ये है आकाशवाणी FM ट्रगबन 103 मेगाहर्ट्ज। और जी हाँ, आपके फ़ोन इन लाइव प्रोग्राम ख़त्म हो चुका है, न्यूज़ ख़त्म हो चुका है और अब बारी है मेरी और आपकी दोस्ती की। दोस्ती बढ़ाने की बात करें तो जितने भी लिसनर्स अभी ट्यून इन कर रहे हैं, प्लीज़ अपना मैसेजेस मुझे भी भेज दीजिए, है ना। द नंबर इज 9436805333। यू कैन सेंड इन योर फीडबैक्स, यू कैन सेंड इन योर शाउट आउट्स और यू नो यू कैन ऑलवेज टेल मी हाउ योर डे इज गोइंग सो फार। ऑलराइट, इसी बीच हु नोस आर दोस्ती बढ़ भी जाए, है ना। तो यस, ऑन दैट नोट आई होप यू गाइज हैव अ ब्यूटिफुल ब्यूटिफुल इवनिंग विद मी। द फर्स्ट सॉन्ग दिस इज बिली जोएल एंड गैर। आपको याद होगा कि जो भी गाने आज मैं बजाने वाली हूँ उसका लिरिक्स बिल्कुल सुनने ला, ठीक है।

প্ৰগ্ৰামটি অকোদেশ্বৰ গীত শুনিব আপোনালোকে শ্ৰেয়া ঘোষাল আৰু সোনু নিগম লগা অৱস্থে ফিল্ম আছে বেইশৰম গীত লিখা হৈছে নিশাত খান আৰু মিউজিক দিয়া হৈছে ললিত পণ্ডিত

While listeners can open a message, can I can assess all my message can put it as a liquor say, good evening, FM Tragopan family, Kuigana Sapat Stringy Radio Listeners Group, Tekan Likina Potaya say, well, thank you so much, Likina Potadia Karne. Ariote, good evening, Kuigana Ako RJ Big Salam Kuigana Likia say, listeners as a Suresh Verma, Rishab Kanak, Bhavna Verma, Premlal Verma, Nikesh Harshita, Aru Mamta Bhai Verma, Takan Mili Kigina Batase. Well, thank you so much, all the Verma's family, for your message. Ariate Durgesh Naganpuri, Rajesham Naganpuri, Vandana, Bhavna, Bindu, Golu, Kusumbai, Babu, Divyans, Aru Suresh Kumar Dakshi, Takan Mili Kigina Batase. Good evening, Guina. Aru Namaskar, Guina Likiase. Well, a very big Namaskar to all of you, and thank you so much for writing. Our Nimadi boy and Nimadi girl takhan me likhi na pata se good evening RJ Jacob sir first song bahut acha laga ji koi ne likhi ase well thank you so much aap logo ko bahut acha laga to thank you so much is meri taraf se shukriya another message likhi ase hi RJ it's me VB from Kohima tonight I want to share a small quote to all to become a good person It's too hard, but to become a bad person is easy. But come on, friends, let's try together to be better than yesterday and today. Well, thank you so much for sharing such a lovely quote, I should say. And thank you so much for sharing a wonderful message. VB. Well, next message, likhi ase Bogajan para Priya Boro. Hello, my dear Mr. Teacher, sir. মই দোকান পৰা ঘৰতে যাব আতিয়া আৰু আপুনি লগা এফ এম গানা শুনি কিনা অ'কে হেল্ল' ছাৰ জি আপুনি বেছি নাখাব দেই কৈ কিনে লিখি আছে কেলে মানে আপুনি বেছি মস্ত হৈ আছে বেছি মস্ত হ'লে ভাল নাদেখে কৈ কিনে লিখি আছে এনিৱে বাই গুড নাইট মাই লাভলি ছাৰ কৈ কিনে লিখি আছে ৱেল থেংক ইউ ছ' মাছ প্ৰিয়া ফৰ ইয়'ৰ মেছেজ আৰু ইয়াতে লিখি আছে গুড ইভিনিং আজ ছাৰ Choice apni poson gan maja ase koina tin number dilwa jan para shikari rongphar dagwam hanse ke hai kei hai eng engti jiten engti jogendra rongpi aro biren hanse aro romesh patro takhan bi likhi gina botha ase koina likhi dise aro yete aku likhi ase good night bajai thakibi git balak ঘুমাই ঘুমাই এনজয় কৰি আছে কুইনা ভাল পাই আছে কুইনা গোলাঘাট পৰা মহম্মদ কাছিম আলী তাইবি লিখি কিনা পঠাই আছে ৱেল থেংক ইউ ছ' মাছ লিখি কিনা পঠাই দিয়াৰ কাৰণে তো নেক্সট গানা আকৌ শুনিব আপোনালোকে সোনু নিগম আৰু শ্ৰীয়া গোছাল লগা ৱাস্তে আছে ফিল্ম আছে মে হু না গীত লিখা হৈছে জাভেদ আখতাৰ মিউজিক দিয়া হৈছে অনু মালিক